0: đi bộ cả hâm làm sao go khi nào mới đi mới đi đó sao đi Khi nào lý ta cũng như này khó lắm. Ở nâng bó rô ni phai mà ni bà ta cũng. Panda to mia 6:30 rokun khana wate ni ngi kisha ler kha hello takung no belake na kar sanjo oni ni khorang muri muri kisa kam ka khana yani bade ankai baksa to mia thang bai kena nai bai kena ne khachongo ke baksa to wate no khorna ni jora ba panda ngna ni jora no wate ro bo wai ra khaba ankai aboni bagai baksa kai phai mai ro phonang khana anka phai dio jora kong tu gya chakine shabotong hello hello hello sai malia shabdanim kha khana man lia ankai sing khapang ya khana panda wo koklop chung khana lai dong no rok ni sija koklop rok go jara wang hai no hai te tang shan rok no koklop sai khana ro wan ta buk ni ho koklop ni bu mung kha pia koklop shana ni saka jara kok tu phai jak nai ne shabaton kok tu go hello hello
1: hello
0: dibur ka ham lam so go
1: dibur ka ham bu khu
0: no no no no bu dibur ka ham sine muri ga de sabun kha
1: ang sonai sire ni bilunia
0: Bilunia ni shahari tongu na mung ke ta ko
1: Bilunia spend kanna ni
0: ni ni mung shagari ta ko
1: hari bo kha oni tripura
0: onil tripura na ge doni ni shija kok lob rok si sana da nang
1: ala kok lo mang ja de bhai
0: do do ke khnai tong di bela ke ham bhai kok tuk tikra ma ba ge to rachapung to chung tabuk to rachapung khana nani joraya pai kan ke nang tawai sha kong do khlai do belai ham bai aw ke sana mu chung go jot to khnai tong nai ta khu bukuk te mare ki ting shung no to mung na ro rachapung khana na mu chung kan ke na ro ki ham sak ma chi ni khatong ma banda aro na ro khnai man bai ne phia ta bu ke chung kok lop khana lai tong go na ro ki se ja kok lop ko ke padi ajara wo kok lop tang sha na ro no shawai khana ro wanam tabuk ni koklop ni mung ka kok ridi sine in ka borom gnang chuk sharmila de porma kok ridi ning thangliya hnai ani bkhano dai shobai ya hnai ya go yak bera woi mokol ru woi mokol loge o tong nai mol ni ulo mol kok thai rok no muthak to ni ning নাশিক মামাং নো জোতো শাওয়ান কক রিদিনং খনানাই হিনই বুক চাকক থাইরক ইয়া চাকনাই হিনই আবহাই নো তে কাইশা হর ইমাং বাই শুংজাক ও হর নি ইমাং রক নং বাই কাতাল জাক কক রিদি আনো ইয়া ফারি নং থাং ইয়া হিনই কাকলায়ো হো কক লপন নর খনাতক জাক বাই খনা কক লপনি বোমং ইংখা কক্রিতি সিনেঙ্কা বরম গনাং জক শর্মিলা দে বর্মা গফাদি কক দু গ্যাস আক নাই কক দুকো স্বাগত হ্যালো হ্যাঁ সাইমালিয়া সাবজনিঙ্কা খনাই মালিয়া খরাং বা কক দু কাডানি থাকা আঙ্কে খাপাঙ্গিয়া খড়াই পান্তা চুং নরকনি সেইজাক কক লক রক চুং খানালাই দং তে শিগ্রং লোকনি সেইজাক কক লক রক নরক রাং তাং সাতাং নই সাওই খানারে দং আনি তো সেইজা গিয়া যে শিগ্রং লোকনি সেইজাক রক কাকলাই নরক যতন খানাতক চাক পাই খেলা আঙ্কে ফাইদি কক দু গিয়া সাকলাই স্বাগতং হ্যালো হ্যালো হ্যালো आंखेथ' खरां गतर खायनो साय दं गैयांगौबो खोनाय दं सादि सिनि मंग्रि गारि साबुन खालाम सुगन न हेल' खोनायदोमोन महारानीनि दाखुब राजु ना गोबां मा सिजाक दंखांखेथ' नों एप्लिकेशन गायसा मारिनाय खोनाय दं सादि
1: नगनि बरक जावैरिखा आइकिउनि इमान सासुखाबाय प्रब्लाम जावैरिलां फंखिलानि खरां बलंसम सा खरां सेसा सासुखानि मायाबो आसुनो सेसा नगनि सगला बतर जाबाय था जत्न नग बरक आफानो नग था लामा हामानो नखा गाथि लामा आं रिंखा मा अमनो नखा सुखानि लामा बायखानो दा
0: द द बलायखानो हामबाय हंके आं नन सावानो दमंग न नों निनि गोबां मा द द द बलाय हामबाय हंके मेलेखेनो हामबाय हंके मंखा ताको राजु यां उदयपुर बखाखनि हंके आं जतन नबन सानाय जे सेइ तंगाय सुइमुंग बाय गदाल जाक सिग्रं रक जतन न सानाय तमुंग न न रकनि थानि ओ गबां मा कोक्लब रक बा कोक्तां एबा कथमा बसा रक फानो सेइ जाक रक गबां मा तंका हंके न रक जिनि आकाशबाणीनि आकाशबाणी तै आवाय खालायनानै मुचुंगै तंका हांखे नरक चिनि हाबानगो फायै मालाय फायमानो जों चिनि हाबानगो जे नायकल नाय जे पान्दा नायकलै दंनाय बेनि थानिव कायसा कयलायदोनानै नांनाय तै नरकनि सिजाक कक्लब रक आब' रोफायनानै नांनाय तमुं नबो गसिमुं रोखाखाय बा नरक चिनि आकाशवाणीनि ओ कायसा कग्रबायनि पान्दा होनै दङ हा कग्रबायनि पान्दाव नरक सानानि बागै सेब माननाय गोफादि कगदुगिया जाखनाय साबदं कगदुग हेल' हेल' दिपर काहाम দদ আনি ইয়ং তো কাহাম নুঙ্গি তঙ্গু দো হাইপানো কক দুগ হংকাঙ্কা আনি খরাং নো আং খনাই তঙ্গু তা আবো ব জাগা ফল সাংব রুতুগি মাইনি আবো দদ আং নাই নে বেলা খেনো হামবাই কক দুগ তিক্রম বাগি দো হামবাই আও হংকে সাইমি আবো তো টেকনিক্যাল নি ইস্যু রকফানাঙ্গি মানো হংকে আবো আং অবরক্ত আং রংজায়া নহনি মানো জানি জানি সামু হংকে फायदेव जराबो रोजाबमुं खोनालायनाय खोनाथ' रोजाबमुं नरकनि बागै खोनाय दंदि दै लगै दंदि